দেখি এতিয়া পৰা অলপ পাছতে সময় 10:20 দেলিপাৰ ৰিলে ক্ৰিডিয়া ৱৰ্ল্ড নিউজ শুনিব আৰু আমি খান আকৌ লগ কৰি আহিব 11:30 মই লৈ কিনে আহিব আপোনাৰ খানলা চব চি পচন্দিতা প্ৰগ্ৰেম এছ এম এছ ৰিকুৱেষ্ট হিন্দী ফ্লেমিং ইট প্ৰগ্ৰেমটি তো শুনি থকা সববিলাক এতিয়া সময়তে প্ৰগ্ৰেম শেষ কৰিব কাৰণে দি আছে হাউচফুল টু ফ্লিম কি গেট গাই আছে ৱাজিদ সুনিধি চৌহান আৰু সুজেন ডি মেলো